0: प्रशासनेन दिल्ली परिवहन निगमस्य बसयानेषु महिला यात्रिणां कृते प्रचलितायाः कागद निर्मित पाटल चटिका व्यवस्थायाः अवधि अस्य मासस्य 31 दिनांक पर्यन्तं विस्तृतः अस्ति। परिवहन विभागस्य आदेशानुसारं निःशुल्क बस यात्रायै महिलाः डीटीसी अथ दिल्ली क्लस्टर इत्येतयोः बसयानेषु कागद निर्मित पाटल चटिकायाः उपयोगं निरन्तरं कर्तुं शक्नुवन्ति। प्रथमवारं आयोजिता सूर्यपथ त्रिरंग वैश्विक यात्रा ह्यः सम्पन्ना। इयं यात्रा पश्चिमदिशि फिजी देशादारभ्य संयुक्तराज्यामेरिका पर्यन्तं 54 देशेषु बहुषु च कालक्षेत्रेषु सम्पन्ना। अमृतोद्यानम् अद्यारभ्य आगामि मासस्य 15 दिनांक पर्यन्तं सामान्य जनेभ्य उद्घाटितं भविष्यति। अस्माकं वार्ताहरानुसारं उद्यानं प्रातः 10 सायं 6 पर्यन्तं उद्घाटितं भविष्यति। अन्तिम प्रवेशः सायं 5 पर्यन्तमेव भविष्यति। अनुरक्षण कार्याय उद्यानं प्रत्येकं सोमवासरे पिधानं भविष्यति इति वार्ताः।
1: এতবেলে যাই কার্যক্রম রিলে করে শুনেলু আকাশবাণী সম্বলপুর এবং পরে পরে শুনলে সংস্কৃতের সম্বাদ আকাশবাণী দিল্লি কেন্দ্র আকাশবাণী ভবানী পাটনা শ্রোতাবন্ধু এতে শুণত কার্যক্রম সম্পর্কিত সূচনা আজ সকাল 7:25 শুণবে কুনি কুনি পিলা সরগফুল কার্যক্রম সকাল 8:30 প্রচার করব প্রায়োজিত কার্যক্রম ওড়িশা লাইভলিহুড আকাশবাণী কটক কেন্দ্র সকাল 8:35 শুণবে সন্থকবি ভীমভোই কৃতি উপরে আধারিত বিশেষ কার্যক্রম স্তুতি চিন্তামণি ফোন ইন কার্যক্রম হ্যালো আকাশবাণী ভবানীপাটনা প্রচার করব সকাল 9:00 পূর্বাহ্ন 10:10 শুণবে স্থানীয় খবর ও মধুর গীতর কার্যক্রম খোলা চরকা সুগম সঙ্গীত দিন 12:30 চাষের কথা দিন গোটে 10 দিন গোটে 20 প্রচার করব ওড়িয়া আলবম গীত হিন্দী কথাচিত্রার গীত শুণবে দিন 2:45 অপরাহ্ন 5:00 বিশেষ কার্যক্রম উদয় ভারত যুববাণী শুণবে মনোরঞ্জনী অপরাহ্ন 5:30 সন্ধ্যা 6:30 প্রচার করব আদিবাসী গীতক্রমে ভূঁয়া সম্প্রদায়ের গীত।